0: श्रोताओं, अभी आपने सुने सुरों की रंगोली कार्यक्रम। इस कार्यक्रम ने आज हमने प्रस्तुत किया मन्ना दे के गाए कुछ बेहतरीन ढंग में। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज पर ये आकाशवाणी का हाफलंग केंद्र है। अब से कुछ क्षण अभी आकाशवाणी के गुवाहाटी केंद्र से पुआर आंसोलिक बातोरे रिले किए जाएंगे।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605 গোচৰ পঞ্জীয়ন, 26,537 লোকক আটক। ভুয়া আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিধানসভাত 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব। বাজেটত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ 5 বছৰীয়া কৰ্মসূচীৰ ৰূপৰেখা প্ৰতিফলিত হ'ব বুলি শাসকীয় পক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে প্ৰাক বাজেট আলোচনাত বিজেপিৰ সংকল্পপত্ৰক আধাৰ হিচাপে লৈ বাজেটখন প্ৰস্তুত কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অটল অবিচল অগ্ৰগামী অসমৰ লক্ষ্যৰে এইবাৰৰ বাজেট প্ৰস্তুত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাজেটত উন্নয়নমূলক ব্যয় বৃদ্ধি, আন্তঃগাঁথনি সবলীকৰণ আৰু সামাজিক সুৰক্ষা আঁচনিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। এইবাৰৰ বাজেটত কৃষি, শিক্ষা, স্বাস্থ্য, মহিলা সবলীকৰণ, উদ্যোগ, পৰ্যটন, বান আৰু খহনীয়া নিয়ন্ত্ৰণ, নগৰ উন্নয়ন আদি কেইবাটাও খণ্ডত পুঁজি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। আজি দাখিল কৰিবলগীয়া বাজেটখন অহা 23 জুলাইত সদনত গৃহীত হ'ব। ইপিনে 16 অসম বিধানসভাৰ বাজেট অধিৱেশনৰ কালি চতুৰ্থ দিনা 6 গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰা হয়। অসম অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026, অসম ব্যৱসায়িক সুচলকৰণ সংশোধনী বিধেয়ক 2026, অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ইয়াৰ লগতে অসম জনবিশ্বাস বিধেয়ক 2026 আৰু অসম দোকান প্ৰতিষ্ঠান সংশোধনী বিধেয়ক 2026 উত্থাপন কৰা হয়। ৰাজ্য চৰকাৰে কালি ছেটেলাইট নগৰ উন্নয়ন প্ৰাধিকৰণ বিধেয়ক 2026ও বিধানসভাত উত্থাপন কৰে। জাগিৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্পই 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই প্ৰকাশ কৰিছে। বিধানসভাত কালি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে থলুৱা অসমীয়া দক্ষতাসম্পন্ন যুৱক যুৱতীক নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়াৰ কথা চিন্তা কৰা হৈছে। অসমৰ 508 মহিলাই নাৰ্ছপুৰা আৰু হুচুৰাৰ টাটা ইলেক্ট্ৰনিকছৰ সুবিধাসমূহ, ছেমিকণ্ডাক্টৰ পেকেজিং আৰু ইলেক্ট্ৰনিকছ সামগ্ৰী নিৰ্মাণৰ অভিজ্ঞতা লাভ কৰিছে বুলি উল্লেখ কৰে। তেওঁ কয় যে উচ্চ প্ৰযুক্তিসম্পন্ন উদ্যোগত কাম কৰাৰ বাবে প্ৰয়োজন হোৱা দক্ষতা আহৰণ কৰাৰ বাবে 1,800 থলুৱা যুৱক যুৱতীক বাংগালুৰুত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। দক্ষ কৰ্মশক্তি গঢ়ি তুলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অৰ্ধ পৰিবাহী তত্ত্ব আৰু প্ৰয়োগ বিষয়ক স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে আৰু অসম দক্ষতা বিশ্ববিদ্যালয়ে ডিজিটেল উৎপাদন প্ৰযুক্তিৰ ডিপ্লমা পাঠ্যক্ৰম যুগুতাই উলিওৱাৰ কাম আৰম্ভ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে এই প্ৰকল্পৰ সফলতা নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 10,255 কোটি আৰু অসম চৰকাৰে অতিৰিক্ত 3,789 কোটি টকাৰ বিত্তীয় সাহায্য হিচাপে অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে কয় যে এই বৃহৎ উদ্যোগৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি শক্তিশালী হোৱাৰ দিশত আগবাঢ়িব। প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ উৎপাদন প্ৰকল্প

0: বিভাগটোৱে ৰাজ্যৰ জনসাধাৰণৰ বাবে যুগান্তকাৰী সুবিধা কঢ়িয়াই আনিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই বিশ্বমানৰ সুবিধাটোৱে উন্নত পেকেজিং প্ৰযুক্তিবিদ্যাত বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু মটৰ গাড়ী, দূৰসংযোগ, কৃত্ৰিম বুদ্ধিমত্তা তথা ইলেক্ট্ৰনিকছৰ দৰে মূল উদ্যোগসমূহৰ বিকাশত সহায় কৰিব। তেওঁ লগতে ডি এইচ এলৰ দৰে আন ভালেমান উদ্যোগে জাগীৰোডক ব্যৱসায়িক গোট স্থাপন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলিও মন্তব্য কৰে। গুৱাহাটী, নগাঁও, তেজপুৰ আৰু ডিব্ৰুগড়ত নতুন উদ্যোগ, পৰিবহণ সেৱা আৰু ক্ষুদ্ৰ উদ্যোগ গঢ় লৈ উঠিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান অব্যাহত ৰাখিছে। বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই বহু লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে যোৱা 5 বছৰত অৰ্থাৎ 2021ৰ পৰা 2026 চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহৰ ঘটনা সন্দৰ্ভত 16,605টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত 26,537 জন লোকক আটক কৰা হৈছে। একেদৰে 2016 চনৰ পৰা 2020 চনৰ ভিতৰত ৰাজ্য চৰকাৰে 3,010টা গোচৰ ৰুজু কৰিছে। এই সময়ছোৱাত ড্ৰাগছ সৰবৰাহৰ ঘটনাৰ সৈতে জড়িত 4,718গৰাকী লোকক আৰক্ষীয়ে আটক কৰিছে। 2011 চনৰ পৰা 2015 চনৰ ভিতৰত ৰাজ্যত ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত 969টা গোচৰ পঞ্জীয়ন কৰা হৈছে। এই সময়ছোৱাত এনে ঘটনাৰে জড়িত 1,295জন লোকক আৰক্ষীয়ে আটক কৰিছে। সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই অসমৰ যিসমূহ কুটিৰ শিল্পই ৰাজ্যখনৰ সভ্যতা সংস্কৃতি বিকশাই তুলিছে তাৰ ভিতৰত কাঁহ পিতল শিল্পৰ অন্যতম বুলি প্ৰকাশ কৰে। সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্পৰ সংৰক্ষণ, উন্নীতকৰণ আৰু বজাৰ সম্প্ৰসাৰণ সন্দৰ্ভত বিধানসভাত কালি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই এনেদৰে কয়। মন্ত্ৰী শ্ৰীবৰাই অসমৰ ঐতিহ্যবাহী কাঁহ পিতল শিল্পক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে 2024 চনত ভৌগোলিক সূচাংক বা GI টেগ প্ৰদান কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত মন্ত্ৰী শ্ৰীবৰাই এইদৰে কয়।
1: এই GI টেগ স্বীকৃতিপ্ৰাপ্ত এই সৰ্থেবাৰী কাঁহ শিল্পৰ স্বকীয়তা আৰু মৰ্যাদা সংৰক্ষণৰ কৰাৰ লগতে নকল সামগ্ৰীৰ যি বিপণন, ভেজাল তেনেধৰণৰ অনুৰূপ ধৰণৰ বস্তু সৰ্থেবাৰী কাঁহ পিতলৰ নামত যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ বিপণন ৰোধ, শিল্পীসকলৰ যি উৎপাদিত সামগ্ৰীৰ যিটো মূল্য সংযোজন, লগতে বজাৰ সম্প্ৰসাৰণ, ৰপ্তানিৰ সম্ভাৱনীয়তা বৃদ্ধি আৰু স্থানীয় শিল্পীসকলৰ আৰ্থ সামাজিক উন্নয়নত এই GI টেগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু আমি সকলো অৱগত যে সৰ্থেবাৰীৰ এই যি পৰম্পৰাগত কাঁহ পিতলৰ শিল্প, ই ইতিহাস প্ৰসিদ্ধ আৰু সুপ্ৰসিদ্ধ কেন্দ্ৰ। অসমৰ প্ৰতিটো পৰিয়ালেই অতীজৰ পৰা এই কাঁহ পিতলৰ লগত জীৱন যাত্ৰাটোক আগুৱাই লৈ গৈছে আৰু সেইকাৰণে বহু প্ৰজন্ম ধৰি সৰ্থেবাৰীৰ এই যিসকল দক্ষ শিল্পী আছিলে তেওঁলোকৰ নিজৰ পৰম্পৰাগত জ্ঞান, নিপুণ কাৰিকাৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজি ইয়াক জীয়াই ৰাখিব লগা পৰিৱেশলৈকে গুচি গৈছে।
0: ৰাজ্য চৰকাৰে খিলঞ্জীয়া জনসাধাৰণক ভূমি সংৰক্ষিত কৰাৰ বাবে অসম ভূমি ৰাজহ অধিনিয়ম অধ্যায় 12 বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিধেয়কখন উত্থাপন সন্দৰ্ভত কয় যে বৰপেটা, মাজুলী, বটদ্ৰৱাকে ধৰি ৰাজ্যৰ বিভিন্ন ঐতিহাসিক স্থানত ভূমি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। তিনিটা প্ৰজন্মৰ লোকেহে এনে স্থানৰ ভূমি ক্ৰয় কৰিব পাৰিব বুলি ইতিমধ্যে চৰকাৰে আইন গৃহীত কৰিছে। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই আইনখনৰ কিছু সংশোধনী পৰামৰ্শ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে বিধেয়কখন নতুন ৰূপত বিধানসভাত উত্থাপন কৰাৰ বাবে পৰিকল্পনা কৰিছে।
2: আমি কিছুদিন আগতে এখন আইন পাছ কৰিছিলো যে বৰপেটা, মাজুলী, আমাৰ বটদ্ৰৱাত তিনিটা জেনেৰেশ্যন নহলে তাত মাটি কিনা বেচা নহব। ভাৰত চৰকাৰে এই আইনখনত কিছু আমাক সংশোধনী দি পঠিয়াইছে আইনখন আৰু অলপ শক্তিশালী কৰিবৰ কাৰণে। গতিকে এই আইনখন আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন চেপ্টাৰ 12 আৰু অলপ শক্তিশালী কৰি নতুন ৰূপত বিধানসভাত উত্থাপন কৰা হ'ব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ভুৱা, নিম্নমানৰ আৰু অবৈধভাৱে বিক্ৰী হোৱা ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক কঠোৰ নিৰ্দেশ দিছে। জনতা ভৱনত কালি অনুষ্ঠিত স্বাস্থ্য বিভাগৰ এখন পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে জনস্বাস্থ্যৰ সৈতে জড়িত এই স্পৰ্শকাতৰ বিষয়সমূহত কোনো ধৰণৰ গাফিলতি বা শিথিলতা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়ে। ভুৱা ঔষধ কেৱল আইন উলংঘনেই নহয়, ই জনসাধাৰণৰ জীৱন আৰু স্বাস্থ্যৰ প্ৰতিও গুৰুতৰ ভাবুকিৰ স্বৰূপ বুলি মন্ত্ৰী সিংহলে মন্তব্য কৰে। সেয়েহে ৰাজ্যজুৰি ফাৰ্মাচী, ঔষধ বিক্ৰী কেন্দ্ৰ, গুদামঘৰ আৰু ঔষধ বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত নিয়মীয়া পৰিদৰ্শন কৰাৰ লগতে সন্দেহজনক ঔষধৰ নমুনা সংগ্ৰহ কৰি বৈজ্ঞানিক পৰীক্ষা প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তুলিব লাগিব বুলি মন্ত্ৰী সিংহলে প্ৰকাশ কৰে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা কালি জনতা ভৱনত অসমীয়া লিপিক ইউনিকোডত অন্তৰ্ভুক্ত কৰাৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিৰ সদস্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অসমীয়া লিপিৰ ইউনিকোডৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বুজ লয় আৰু এই পদক্ষেপ শীঘ্ৰে বাস্তৱায়িত কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই অসমীয়া লিপিৰ স্বীকৃতি লাভৰ বাবে চলি থকা প্ৰক্ৰিয়াৰ বিষয়ে সময়ে সময়ে অৱগত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে কালি অনুষ্ঠিত আন এখন বৈঠকত অসমীয়া চলচ্চিত্ৰ আৰু মনোৰঞ্জন জগতৰ বাবে সুকীয়া অতিথি প্লেটফৰ্ম স্থাপনৰ প্ৰস্তাৱৰ পৰ্যালোচনা কৰে। এই মঞ্চই ৰাজ্যৰ সৃষ্টিশীল প্ৰতিভা, চলচ্চিত্ৰ উদ্যোগ আৰু ডিজিটেল বিষয়বস্তুক নতুন সুযোগ আৰু বিশ্বৰ দৰ্শকৰ ওচৰলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। বৈঠক দুখনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডাঃ বি কল্যাণ চক্ৰৱৰ্তী আৰু সঞ্চালক ৰাহুল চন্দ্ৰ দাসকে ধৰি বিশেষজ্ঞ সমিতিৰ সদস্যসকল উপস্থিত থাকে। ফ্ৰান্সে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গলত পৰাস্ত কৰে। খেলখনৰ প্ৰথমাৰ্ধ গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পাছত কিলিয়ান বাপ্পেই 60 মিনিটত আৰু উমছান ডেম্বেলেই 66 মিনিটত গ'ল দি ফ্ৰান্সৰ বিজয় সুনিশ্চিত কৰে। ইয়াৰ লগে লগে বাপ্পেই 30 বছৰ বয়সৰ পূৰ্বে বিশ্বকাপত 20টা গ'ল দিয়া প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ফ্ৰান্স এইবাৰ একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। স্পেইন আজি নিশা 12:30 বজাত হবলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: বিধানসভাত আজি 2026-27 বিত্তীয় বৰ্ষৰ বাজেট দাখিল। জুবিন ক্ষেত্ৰৰ বাবে 10 বিঘা ভূমিৰ আবণ্টন। 10 বছৰত খাদ্য সামগ্ৰীৰ দাম 152% বৃদ্ধিৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বিগত 10 বছৰত চাউল, দাইল, আটা, সৰিয়হৰ তেল, নিমখ, চেনিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে 10 বছৰত 152% পৰ্যন্ত বৃদ্ধি, খাদ্য সামগ্ৰীৰ দাম শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত সৰ্বমুঠ 30,032টা শিক্ষকৰ পদ খালী হৈ থকা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিক প্ৰায় আটাইবোৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে দেশত হৰাহৰে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ বৃদ্ধি পোৱাৰ এটা বাতৰি মাত্ৰ এবছৰতে দেশত বিনিয়োগ বাঢ়িল 44% শিৰোনামেৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে বাজেট দাখিলৰ বাতৰি কৰ আৰোপ নকৰাৰ প্ৰতিশ্ৰুতিৰে আজি যন্ত্ৰমলৰ বাজেট দাখিল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। গুৱাহাটীত 100 কোটি টকাৰ জালনত প্ৰচলনৰ অভিযোগ ভিত্তিহীন বুলি মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাত কৰা মন্তব্যৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ৰণাল্ডোৰ বিদায়ত আকৰ্ষণ হেৰুৱালে বিশ্বকাপে, টিকটৰ মূল্য কমিছে হোৰাহোৰে শিৰোনামেৰে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে সৰ্থেবাৰীৰ কাঁহ পিতলৰ শিল্প পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে 4-বছৰীয়া পৰিকল্পনা ঘোষণা কৰাৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে শিক্ষকৰ যোগ্যতাৰ সৈতে আপোচ কৰা নহয় বুলি শিক্ষামন্ত্ৰীয়ে কালি বিধানসভাত কৰা মন্তব্যৰ জেৰটানি নো কম্প্ৰমাইজ অন কোৱালিটি এণ্ড ইলিজিবিলিটি অফ টিচাৰ্ছ ছেজ এডুকেশ্যন মিনিষ্টাৰ শিৰোনামেৰে এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2-1 পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, সুখেন্দু শেখৰ ৰায় আৰু প্ৰকাশ সিং বৰাইকে কালি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। কলকাতাত কালি 3 গৰাকী প্ৰাক্তন সাংসদে বিজেপিত যোগদান কৰাৰ পাছত দলটোৱে তেওঁলোকক ৰাজ্যসভালৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পশ্চিমবংগত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে কালি ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাত তিনিওগৰাকী প্ৰাক্তন সাংসদৰ নাম অন্তৰ্ভুক্ত হৈছে। ৰাজ্যখনৰ ৰাজ্যসভা নিৰ্বাচন অহা 24 জুলাইত অনুষ্ঠিত হ'ব।

বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভাত আজি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল। জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পত 27,000 প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি মন্ত্ৰী বিমল বৰাৰ মন্তব্য। ৰাজ্যত বিগত 5 বছৰত ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত 16,605 গোচৰ পঞ্জীয়ন, 26,537 লোকক আটক। ভুৱা আৰু নিম্নমানৰ ঔষধৰ বিৰুদ্ধে কঠোৰ অভিযান চলাবলৈ ঔষধ নিয়ন্ত্ৰণ বিভাগক স্বাস্থ্যমন্ত্ৰী অশোক সিংহালৰ নিৰ্দেশ। আৰু মৰক্কোক পৰাস্ত কৰি ফ্ৰান্সৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। জিলাৰ ৰূপ শুনিবলৈ পাব।

0: গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া ৰাজ্যত বিগত 10 বছৰত খহনীয়াত 2,31,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জয়ন্তী ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। 2026-27 বিত্তীয় বৰ্ষত 1,56,00,000 টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 2026-27 বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ 1,56,714.88 কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা, মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। বাজেটত 18খন ধ্বজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্ৰদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ 87 মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত 5 বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি প্ৰকাশ কৰি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই এইদৰে কয়।
1: নিযুক্তির নতুন দিগন্ত, অতিরিক্ত 2,00,000 নিযুক্তির লক্ষ্য। আমার সরকারে 1,00,000 নিযুক্তির প্রতিশ্রুতি দিছিল, আর আমি সেই প্রতিশ্রুতি ইতিমধ্যে অতিক্রম করে বিগত 5 বছরত 1,64,000তকৈ অধিক সরকারি চাকরি প্রদান করছো। এই ধারাবাহিকতা অক্ষুণ্ণ রাখি আমি এতিয়া নিযুক্তি প্রদানের পরবর্তী পর্যায়ত উপনীত হয়েছো। অনাগত 5 বছরত সরকারি বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, সোসাইটি, ষষ্ঠ অনুসূচিত অন্তর্গত পরিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2,00,000 নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
0: বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱাৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা, নিবনুৱা স্নাতকসকলক কৰ্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আৰ্থিক সাহায্য প্ৰদান আদি জনকল্যাণমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে। বাজেটত 2026-27 শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে 1খন জিলা, 1খন বিশ্ববিদ্যালয়, 1খন চিকিৎসা মহাবিদ্যালয়, 1খন অভিযান্ত্ৰিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাঁও আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে। 2026-27 শিক্ষাবৰ্ষৰ বাবে নিযুত মইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ'ব। লগতে নিযুত বাবুক নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁচনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত 5,03,00,000ৰো অধিক ছাত্ৰ ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে। এইবাৰ বাজেটত মূলধনী ব্যয় 38,152.65 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাঁথনি সৃষ্টি

0: দীৰ্ঘম্যাদী সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী ছেটেলাইট চিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। স্বাস্থ্য সেৱা খণ্ডত এই বাজেটত চিকিৎসক, নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু লেবৰেটৰী টেকনিচিয়ানকে ধৰি 33,000ৰো অধিক পদ সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই বাজেটৰ জৰিয়তে গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি জিলাত 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে। ধান, কুঁহিয়াৰ আৰু সৰিয়হ ক্ৰয়ৰ বাবে ৰাজসাহায্য, জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ, যোগ্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু অসমীয়া চিনেমা, সাহিত্য, সংগীত তথা সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে অতিথি মঞ্চ মুকলি কৰাৰ কথাও বাজেটত উল্লেখ আছে। মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাৰ মজিয়াত এইদৰে কয়।
1: আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সা সঁজুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত পি এম কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য প্ৰসু নিশ্চিত কৰিছে।
0: দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপোৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ'ব বুলিও প্ৰতিশ্ৰুতি দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে, যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে।
2: এই বছৰৰ আমাৰ বাজেট অৰ্থাৎ সৰ্বমুঠ ব্যয় যিটো আমাৰ কনচলিডেট ফাণ্ডৰ পৰা হ'ব, সেইটো হৈছে 1,56,714.88 কোটি টকা। অৰ্থাৎ এইবাৰ আমাৰ ৰাজ্য চৰকাৰৰ বিত্তীয় বাজেটে 1,50,00,000 কোটি টকাৰ সংখ্যা পাৰ কৰিলে আৰু আমি অনুমান কৰিব পাৰোঁ আজিৰে পৰা মাৰ্চলৈকে আৰু 2খন বিধানসভাৰ অধিৱেশন হ'ব আৰু 2বাৰে ছাপ্লিমেণ্টেৰী ডিমাণ্ডৰো সম্ভাৱনা থাকে। শেষলৈ আমাৰ বাজেটে আৰু 1,56,000 কোটি টকাতকৈও আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকি যাব আৰু সকলো ফালৰ পৰা আমাৰ ৰাজ্যৰ বিকাশৰ দিশত আজিৰ বাজেটখন এখন অত্যন্ত উল্লেখনীয় বাজেট।
0: বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব। এই বাজেটত বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব পৰাকৈ বিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়। বিৰোধী দলপতি ওৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। বাজেটৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত তেওঁ এইদৰে কয়।
3: ইয়াত বিশেষ একো নাই, গতানুগতিক বাজেট আৰু ঘাটি বাজেট। নতুন কিবা আমি এই বাজেটত থাকিব বুলি আশা কৰিছিলো, কিন্তু আমি বাজেটখনত একো নাপালো।
0: উপ বিরোধী দলপতি ডাঃ জয়প্রকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা করে। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো নতুন পদ সৃষ্টি কৰা কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহ অকল গুৱাহাটী কেন্দ্ৰিক হোৱা বুলি ডাঃ দাসে সমালোচনা কৰে। বিধায়ক অখিল গগৈও আজি দাখিল কৰা বাজেটখনক অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটখনত কোনো জিলাৰ বাবে উন্নয়নমূলক প্ৰকল্পৰ কথা সন্নিৱিষ্ট নহল। উল্লেখযোগ্য, কোনো নতুন বিষয় বাজেটত সন্নিৱিষ্ট নহল বুলি বাজেটখনৰ বিৰুদ্ধে বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত সমালোচনাত সৰব হৈ পৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰ্মালী শৰ্মাৰ পৰা।
4: ৰাজ্যত 2016 চনৰ পৰা বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ খহনীয়াত 231,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি বিধায়ক আব্দুৰ ৰহিম আহমেদৰ খহনীয়া সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি খহনীয়াৰ ফলত প্ৰায় 100খন গাঁও সম্পূৰ্ণৰূপে আৰু 230খন গাঁও আংশিকভাৱে নদীত জাহ গৈছে। তদুপৰি প্ৰায় 39,000 লোকক খহনীয়াৰ বাবে স্থানান্তৰিত কৰা হৈছে। বিগত 10 বছৰত বানত 57,56,700 বিঘা কৃষিভূমি নষ্ট হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বান আৰু খহনীয়াত প্ৰায় 23,360 পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে। ইপিনে বৰপেটা সত্ৰ আৰু থানসমূহৰ ভূমি সংৰক্ষণ তথা দখলমুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা সন্দৰ্ভত বিধায়ক দীপক কুমাৰ দাসৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত মন্ত্ৰী শ্ৰীমহন্তই কয় যে অসমৰ সত্ৰ আৰু থানসমূহৰ চাৰিসীমাৰ পৰা 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনাখিলঞ্জীয়া লোকৰ দ্বাৰা ভূমি স্থানান্তৰ ৰোধৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা চলিত বিধানসভাৰ অধিৱেশনতে এখন বিধেয়ক দাখিলৰ প্ৰস্তুতি চলি আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিধায়ক আব্দুল কালাম ৰচিদ আলমে ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণৰত বিজ্ঞান কেন্দ্ৰসমূহৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমান বাক্সা, বিশ্বনাথ, চৰাইদেউ, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, হোজাই, ওদালগুৰি, শোণিতপুৰ, হাইলাকান্দি আৰু শ্ৰীভূমিকে ধৰি 11টা জিলা বিজ্ঞান কেন্দ্ৰ নিৰ্মাণৰ কাম চলি আছে। ইতিমধ্যে আমিনগাঁও, মাজুলী, শিলচৰ, কলিয়াবৰ আৰু বঙাইগাঁৱত বিজ্ঞান কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে বুলি শ্ৰীমহন্তই জানিবলৈ দিয়ে। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই মুঠ 1,949 বিধ ৰোগৰ চিকিৎসা সামৰি লয়। বিধানসভাৰ বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে এই কথা উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য পৰিয়ালে বছৰত 5,00,000 টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা সুবিধা লাভ কৰে। চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰে তালিকাভুক্ত চিকিৎসালয়ত এই সেৱা উপলব্ধ হয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী তালিকাভুক্ত চিকিৎসালয়ত 1,949 বিধ, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত 263 বিধ ৰোগৰ চিকিৎসা প্ৰদান কৰা হয়। ইপিনে ৰাজ্যত বৰ্তমান চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ সংখ্যা সন্দৰ্ভত বিধায়ক ৰকিবুদ্দিন আহমেদৰ এটা প্ৰশ্নৰ উত্তৰত শ্ৰীসিংহলে কয় যে ৰাজ্যত সম্প্ৰতি 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু 100খন আসন বিশিষ্ট 10খন চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ইয়াৰ ভিতৰত বঙাইগাঁও, বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি স্পেইন বেলজিয়ামৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত আৰম্ভ হ'ব। ফ্ৰান্সে যোৱা নিশা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বষ্টনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 গ'লত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ফ্ৰান্স এইবাৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। শনিবাৰে নিশা নৰৱে ইংলেণ্ডৰ আৰু দেওবাৰে পুৱা যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2026-27 বিত্তীয় বৰ্ষত 1.56 লাখ কোটি টকাৰ অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। বাজেটক লৈ শাসক বিৰোধীৰ মিশ্ৰিত প্ৰতিক্ৰিয়া। ৰাজ্যত বিগত 10 বছৰত খহনীয়াত 231,100 বিঘা ভূমি ক্ষতিগ্ৰস্ত হোৱা বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা 12:30 বজাত স্পেইন আৰু বেলজিয়াম মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।